0: 자세 치룩 아 드니 그지지 예세 그지지 예 아 다스 순지지 니지리지 아 니치리지 아 드니 최저리지 생각 좀 그지 되나 그지 이게 해결 와 와야 대랑 니좀 그리스 니들 자위 차니 지 샤바당 지 나바 그 아니 아 주잔아 버지 차디 봐 어디 드니 차디 그리스 니들 라바당 그지스 야 되나 생각 좀 드니지 아니 인증도
1: 다다지지
0: Fondi komak nona, dini ndaki tabdeji, ani sabar. Dini dila ta, dilin chute, ani matosji, hyojijin. Tade zo de kandijil tundu sadila, labba kanji yonzanji rishin mawa nanji ji, minci jueba kanji ki yigi yor hiba shas yandig, ta namba ki, dini jueja labba sim, shore waza maayiba, labba tamji ji dini, yeda zawan rabu ji jirbata. Ani shibalan tsuyin ba yin na, ani ngiji riji da, nyingzi riji laso ba tini riji ki yung tetsu, ani nchi ba da zi ba zomba laso ba riji ki yung tetsu ma, mawa namji ani jir jiba. Te kanri isa na, ani ming dang, cik dang, jiba, tanji ji yun rabu jibi ka, ani yige ki dejur nariz, yige ki dejur jatang nariz. Ti indi la, ta di kwa ni, yige ki jwa kwa ni, ini ma hiba sha jin se ni, ta ku tenri ji sun pa. Tā tēndē jī yīndi lā, shir ngā tsū yīgē kī yorwa sēyāndē, anī shīmīng rāhu jī chāndi yor. Yīgē kī yorwa tēlā, anī mṛik mṛndā wā tā, jākho mṛndā wā. Tēndē lā tēnī, anī rārāng sō sō kī yīgē tōmo mā yīmbā kī, anī yīgē kī yorwa yorwa rē. Pē nā ngā tsū, tēnī jānā tā pēlōn sōyā bā yīnā, jānā kī yīgē tōmo mā yīmbā kī, yīgē kī yorwa yorwa rē. Anī sōbō tā pēlōn sōyā bā yīnā, sōbō kī yīgē tōmo mā yīmbā kī, anī yīgē kī yorwa. Tene yugur tabaran tsuyen bayi na, yugur rangi jiki iki tomo mayin bayi iki yuwa. Ta de mayin bayi shilin waga, ani nga razu ta, tene inga, tene iki iki yuwa ta, ani farinsa ki iki iki yuwa. La so pa, ndo na ani ki iki sozo na rangi tomo mayin bayi iki iki yuwa mabu yuwa res. Wenja tsomba tanja wa iki kamdara, iki yuwa xeba, iki yuwa xeba shahi bika ji, iki yuwa te kanla kogi ba res. Na, sheda, nga tsu pe kawa kanji bayi, अनि इगे जवाल को की परेस त ते गे परिस हांजी क अनि यांसल जोजी गोंदो फलते नम गांरी जरवी मीदा छेसो जुं मिंचे जरवी छिक जबाता छिटिंग पेलवा नाग जेबा ओ सिन आ कोरिक सो बते नाय चावी छानी यांग ये दा साजी संजिते यांसे सोयो जोर शीदे अनि देला तां गोजे दा अनि दोजे जेगे Tene nguenjuk yege, tene jinjuk yege, tene yangjuk La soba deso pencil likbar yawa la teni Dejo likbar shiba la teni Ani nganzo beke ke treje ta Ming dan, ani cik dan Ani ngaga tingwa sana la yana jeba Ta tayi ba ji ta zhigo yo res Ani tenze ke minci jeba deso jeba la teni Ani deso go ta Tene tambi chik sholi yana Da njite Tene mashik sholi yana Ndo na lu nyi je Jueja, lu nye je nandeng tayi ba te, ani minci jueba te suku ta, tengu yo res. Ta tenya ngansu pa, gandhe sukuru pa tabde si kye jaba yin na, ngansu peke ji yege gijo waga nona, zayi chani mingi da jinju nyi shi. Mingi da jinju nyi ngui peke, mangi yama te la, ani ngo jen tan, do jen tan, ngenju tan, jinju tan, yangju. Tene yang ye la so pa, ani kapto kato la kan yargi na, Tesu java la teni, ani tenju ngô tenbi ke ming zhigyo. Ta pe java yin na, ngansu zanglin se ya teni jili pe java yin na. Zanglin se ya di an zama yin zam tabaran tsuen ba yin na. Ani zayi chani mingi za, tena nginju a, jinju ma jani zam se ya teni zhibar. Teni yige sundi bar. Ling se wa tena tsuen ba yin na, mingi ka dan, ndo jen, ani la, jinju nga, tena yang, yang kiki jabar. Teni yin dil, dona, and you get dinged to the battery chandua. A thing is a say Chanikia Painata, me get the need you jinju, and in gondola so by young loss of patent mambo, it's a dubalatini, and it didn't water the big meat to grace in Zanesia. And Zaniki, you pick a dataga, and in a zambling it, more to think those. Then it, any, me, ni, ancient dubalatini, and it didn't more than chepperni, the journey to impic it, six at the triggeries. Then you order Chipani the Yen, Chitagris, did ye get Mabundini, Mintabada, and a me Mabundini, Chitabaris. Tapechayana, Zamlink, Yangze, Abalan Sembaina, Zamling Seati, Michir, Yangze Hibatia, Michir. Tan Zamling Seati, Kondi Hibana, the Yig Dingitundua, and a Yangze Hibikas, a young Yantela, Migi Yata, Jinjuna, Rata the Sandamuzi Abalan Semena, and a Migi Tala, Ngoje, Rajarata, Ni Yang, Jimbujara. Chendo Yig Josh. Tender ye get dink toll, ye get two yajapina chin, ye get just a little. Tender you told me, and in Zani answers, that deep parula kaki go curse any jetag chichi jenny, meet any singer to Java, Java telatini, and in a dangy shepherd name big that's chitabai. Zani gong and Zani yanze, Zani get sim a shepherd de dear. Tender me mabots, nubalatini, a dangy shepherd name big chitagir. Then it see knees a knee chin dupalatini. Ani ngag chingwa sa nga dayana juba sa yate chuk. Da pecha gina zanglin ke yangze na shipi pejong cha. Zanglin ke yangze na shipi pejong cha. Tan diga no lan zanglin yangze shipi ane pejong cha. La soba neso de nga rosu ming se. Tien del ta ming deso dan zanglin tang yangze ni ji paru la kaki kukun rejak che di jene zanglin ke yangze se di na cik jit pari. अनि शिपादा पेजो निजु परुले शिपी पा आकीगु आकीगु गन रेटा दि जानि शिपादा पेजो नि छ जानि शिपी पेजो सेनि यांग आ तनि तेंजु छबरत नि बिग यांग छिजि छबर तान जानि के यांग छ छिबि छि देदा शिपी पेजो छिबि छि ते नि जो परुला ना छिबि के नाडा छ दे जानि जानि के यांग छ ना शिपी पेजो छास छिबि पा यु पेजो दि यरे से दे दिन द छिर नता के छ जिबा जि छां के जिबा छि छ के दे दिन ཁྱི ཕྱད མམ་པོ་ཅི་ཚོ་པ་ཅེ་པ་མམ་པོ་ཅི་ནི་པ་ལ་ཏེ་ནི་ཨ་ནི་གོང་དེ་ཡ་པ་ན་ཡེ་དམ་བི་ཅི་ལུ་ཡིན་ན་ད་ད་ད་ནི་ཨ་ད་ཨན་ཅི་དེ་ང་མ་ཅི་ལུ་ཡིན་ན་ད་ན་ད་ལུ་ཉི་ཅི་ཤི་ཇ་མེན་བེ་ག་ད་ཏེན་ཅི་སེ་ཨ་ད་ད་ཏ་ཏ་གི་ཡོ་རེ་ཏེ་ནི་ཏེན་ཅི་དེ་ཚོ་ལ་ཨ་ནི་ང་ཚོ་གོ་
2: ཁྱི ཕྱད མམ་པོ་ཅི་ཚོ་པ་ཅེ་པ་མམ་པོ་ཅི་ནི་པ་ལ་ཏེ་ནི་ལུ་ཉི་ཅི་ཤི་ཇ་ཅི་ཉི་ཅི་ཏེན་བེ་ག་ཨ་ནི་ཏེན་ཅི་དེ་ཚོ་ལ་ཨ་ནི་ང་ཚོ་གོ་ད་ཏ་ལོབ་ཇོང་སེ་ན་ད་ཡ་ན་ཆེ་ནི་ཡ་པོ་ཤི་པ་ལ་ཏེ་ནི་ཨ་ནི་ཏེན་ཅི་དེ་ཚོ་གོ་ན་ལ་མ་ཏེ་ཡ་པེ་ག་ ཁྱི ཕྱད མམ་པོ་ཅི་ཚོ་པ་ཅེ་པ་མམ་པོ་ཅི་ནི་པ་ལ་ཏེ་ནི་ལུ་ཉི་ཅི་ཤི་ཇ་ཅི་ཉི་ཅི་ཏེན་བེ་ག་ཨ་ནི་ཏེན་ཅི་དེ་ཚོ་གོ་ན་ལ་མ་ཏེ་ཡ་པེ་ག་ ལ་ལེན་ཏ་སུན་ཇ་ཤི་པ་དེ་ལ་ཏེ་ནི་ཨ་ནི་ཡ་ནི་ཏ་ང་ཚོ་གི་མ་སེ་གི་ནོ་ལ་ཏ་ཕན་སོ་སོ་བེ་གི་ཏ་ཅན་དི་ཐོ་གི་རེ་ཕན་སོ་སོ་བེ་ཅན་དི་ཐོ་པ་རེ་ཅན་ཚེ་དེ་ལ་ཏེ་ནི་ཨ་ནི་ཤ་ནང་གི་རིག་པ་ཐམ་ཅེ་ཅེ་ཨ་ནི་ཙ་བ་ན་བ་དེ་ཨ་ནི་ཡེ་གི་གི་ཇོ་ལ་ཏེ་ནི་ཨ་ནི་ཀོན་ཟན་ཤོང་པེ་སོ་ཤེ་གི་པ་ཙ